0: हेलो
1: हेलो किशोर सर,
0: लामसो को फुंका हाम फुंका
1: किशोर सर फोन कहाँ?
0: हाम
1: तब तिनी सालकामा पान्दा गान तामुनी पान्दा दा
0: सालकामा पांदा गान तामानी पांदा आफै हिनी तो आवाय खलाय ख नंगनो
1: आं से तामु गान तामुनी पान्दा कक रोड सायमानो सर
0: कक सायमाना बागै नंगनि कॉल बुया सकता अनेक समय गोबां मानो टेक्निकल रग आबो इस्यु तंगो टेक्निकल इस्यु रग तंगो गोबां मानो सालकामा पांदा गान खन पुइलेन कक साना तो सुंबु मुसुंगो तं कुसां तंगनानि बागैने निनि जे निवान सुंबुं ताम तं बुरन छिमि ताखु
1: दुग्रानि रबि तो सार
0: ऐ दसारि
1: नङालो नखुनाव मानाय थांबुर आं नों बायबो कक
0: अ अ अ दाखन दाखन लामसगो अफुं कसां जाराबोस सादि ताखु খাবং তাকুতে বুক সন্দর খাই তো এফ এম উজ্জেন তো সার চাপেন তো খাই 101.6 মেগা হার্জ সালকামা পান্ডা। হ্যালো হ্যালো
2: হ্যালো
0: লামসগ সাবং কাতাকু খাই তো সাবং কাতাকু নিনি নিনি সেটনি প্রবলেম খানা তাকু তামনি কাঙ্গাঙ্গে যে থাচিঙ্গ কক সানাই তাকু রবিনি কক তো খনাকা ফিয়া মুনি কাডঙ্গে থাম্পিউকা আমতেই ইংই নমানো নবার তৈভানি জরা হাইকা ওয়াতেই মল জরা ও জরাব টেকনিক্যাল কিসা কিসা ইস্যু ইংই নমানো আপনি বাগিনি কামকে নিনজাম ফানঙ্গি মানো আনজাম ফানঙ্গি মানো আস আবনে বাগিনে আসুক জরা নরকনি কল নরকনো ইয়াসক মায়ান বাগিন পুইলান ছিমিন সং সালকামা পান্দাও সং হাবুই মিয়া আবন বাগিনে সং খা খামজা কাবং তাকুতে বুকুক সং সং কিফিল নাই তিনিনে হাইনি খরাং পান্দান জাগুলো কিফিলে ফাইনে হায়ুনি খরাং পান্ডা ফাইন্যান্স কাং ফাদে টেকাইছে কল ইয়াছে নে হ্যালো হ্যালো হ্যালো ককরে খাবং তাকু তে বুকুজো ফাদে হেকে সং তাবু হায়ুনি খরাং পান্ডাও সং হাবলাইনে আবন ইয়াগুলো সং কিফিল ফাইফিনাই সাল কামা পান্ডাও

0: हायुंग नंगे आचवानी बोनी मारी कलायो ताबो ईरान अमेरिका इजराइल नि बिसिं चबा नांलाय मान बागिसि हायुंग नंगे ताबो बेलाय खेनो बुनी मारी कलाय जा गबांग मा माने खनिनि दाम बारै मान मरगुइ मानो हनै नै सिकरंग रक सालाय दङ हेलो ओ जरव तंक संग ए खुलम का लाम सगो
1: दुंका इन दारा छ ब्रो तो
0: ए लाम सगो दारा
1: अरे ता मु आस जंत्र न छ नंग यो बो टेक्निकल लाइन ओ सालाय छ र सालाय लि अब ले
0: आओ
1: ओ बो टेक्निकल नुंगी
0: नुंगी से
1: समय के ठीक काम कन चली बला सा आपर बो कोर सामान एक बेस परिष्कार न ता मु और खाय से जाने लंग
0: फुंगन जत जाबेला हनै मानो
1: बेपार आत फरसा याखराय बदलनि बदलनि प्रेसिडेंट गे नै न कबंग नङ अबन किसा नाय दि गाम गाय
0: आव आबने बागिन अंगिया खतिनि
1: न न कैसा नि नलेज र नाम सुङो एवं नङ आवाय खग म किसा थाय दि नङ मानदाय मिटिंग मनि परे आरचिनि अतिथि नि थाय बा बनि परे सिं हाय हाय नङियो कामानि पानाते जे ओराम ओराम विभिन्न विषय तिनै जे न बर मिठानि पिना निभागि नाय जे आगे एडक कमिटी नि तंगमानि जे एफ एम याख्राय बदल आबो ताबो पुरापुरी दग दाग फासिगरा आबो पुरापुरी एकुश जन मेम्बर न तिनै जों नय तारिख मे मास नि नय तारिख जों दुइ गरि आव तिनि दर्शननि नगर जोंहाबो फाइनाल गायसा अब खायगा माने कमिटि गठन खायगा आ कमिटि जों प्रत्येक एसन याफ्राय गुलुमनि थानाय याफ्राय माने ग्रुप जानगैदे जाखांखाय नन बहुत जानो खासिगरा नन थाव जानगै दङ
0: बेलाय हामबाय
1: अबनतै नै किसा बरंनि थानो आइ रेडिता
0: आव
1: गाय अब फ्राइमानि उद्देश्य हांखाय तो এজন টংকসাংনি কক রক বা বিভিন্ন বিষয় নতুই নাই যে রেডিও কক চালাই আপন রেডুলে বছর পাঁচ মিনিট দশ মিনিট দিতে পা আপন কটর খাই নাই বরং প্রচার খাই নাই বাকি নাই
0: তে আওয়াই আওয়াই না নি বাকি নাই
1: প্রথম খাইলেছেন তাই তিনি নি নিজে টক টংকসাং নো হাইম টংকসাং নো তিনি যে কক সামানি হমো ও সময় বেলাই নাংসুং মানে এবং গঠনমূলক যুদ্ধ নয় শান্তি চাই অর্থাৎ ওয়ালাই মুং করে টংকসাং দরকার আর টংকসাং করে হিংকাঙ্কাইনি বরক নি এই টংকসাং করে হিংকাই বরক নি আমারিবো ফাইয়া তাইনিনি এই ক টং টং মুং মু ফাইয়া একাই নিন কাবু জেস নি হানি ওবনি বাগি দই সামু খাইনেন থাকা হাঙ্গাই উইদাউ নো টং কসাং নি দরকার
0: টং কসাং দরকার
1: টং কসাং দিখানে করে গাঙ্কাই আরো নি উন্নতি বো করে মালাই মু করে টং লাই মু করে আমি বাগিনে আং যত তাকুক তাই বুকুর কিনে হাসেনি যে বড় রং ন রাংসংনি তাকু বুকু রংনা কবংনাই মু সুঙ্গ যত পারি সাত ওয়ালাইয়াওই সুগলাইয়াওই নাই সং সংাই মা খাঙ্কাই
0: যতন চে কাহাম
1: হাসতে নো সং নাইথক কাই
0: নাইথক খালাই নাই তি সেই মানু
1: ফাইনে চলাই রংনি বাগে এবং ফাইনে প্রজন্মনি বাগে জং কলাঙ্গি থাং মানা ন কাইসা মুক মুক মুক হিসাবে সং কলাঙ্গি থাং মানা ন
0: আও
1: আবনি বাগে নে আং যত খনাই টংনাই চিন তাকু বুকু রং নো হাসেনি যত দফানি বড় রং ন আং ফরকসা বুদ্ধিজীবী এবং সমাজ কাহাম নতুই নাই যত নন সানামু সুঙ্গ যে আও হারি যে জাতি নিফা নিন যত ন বরত বরং মনে সুমি নিয়েছেন যে লাংমা মানমানি আর লাংমান সং সামুগ ফানাং নাই আর সামু হাঙ্কাই টং কাহামনি সামু টং কাটাংনি সামু বরং নি তাই খরচা তাই খরচা না সুয়া মানে সামু থেকা বেথেকা আমি আসাইয়া বুইনি দুঃখ নি সময় বুইনি দুঃখ না